0: ਸਾਰੇ ਬੁਸ਼ਾ ਬੁਤੀ ਕਰੀ ਬਾ ਜਾਗਾ ਨੋ ਨਾਰਕ ਮਾ ਚਾਵਾ ਨੋ ਹਾਂ ਗਾਓ ਕੋਰਾ ਕਾਈ ਹਿੰਪੁ ਆਨੀ ਬੁਸ਼ਾ ਮਾਂਗ ਚੰਗ ਤਾਖੁਂ ਨੋ ਆਂ ਛਿਲਾਈ ਨਾਰਕ ਨਾਈ ਛਿਕਾਰੀ ਥਾਂ ਥਾਂ ਗਈ ਮੋਈ ਕਥ ਬੋ ਮਾ ਚਾਵਾ ਨਾ ਫਾਲੀ ਬੋ ਮਾ ਨਾ ਇਨੀ ਛਾਗਾ ਤਾ ਹੈ ਗੇ ਅਲਕੈ ਬੁਸ਼ਲਾ ਕੋਰਾ ਹੰਕੇ ਛਿਲਾਈ ਨਾਰਕਾ ਆ ਕੁਸ਼ੁ ਕਾਈ ਜਾਗਾ ਨਾਰਕਾ ਤਾਈ ਕੋ ਬੁਫਾ ਜਾਗਾ ਬਾਗੇ ਰੇ ਬੈਖਿਆ ਤਾ ਬਾਗੇ ਰੇ ਬੈਖੇ ਇਕੋ ਬੁਫਾ ਥੁਈ ਗਿਆ ਠੀਮਾ ਨੀ ਯਾ ਗੋ ਹੁੰਦਾ ਇਕੋ ਬੋ ਛਿਲਾਈ ਦੰ ਹੁਨੀ ਬਾ ਸਾਬੁਨ ਬੁਰੁਮ ਮਾਸਾ ਛਿਨਾਸਾ ਸਮੈ ਬਾ ਮਾਨਬੁ ਸਮੈ ਬਾ ਮਾਨਬੁ ਯਾ ਛਿਕਾਰੋ ਥਾਂ ਹਨੀ ਬਾ ਹਾਇਗੇ ਮਾਂ ਹਾਇਗੇ ਮਾਂ ਹਾਇਗੇ ਮਾਂ ਛਿਕਾਰੋ ਥਾ ਬਾ ਗਿਆ ਬੁਛਲਾ ਸੰ ਤਾ ਖੁਮ ਮਿਚੀ ਗੋਂ ਚੀ ਗੋ ਨੋ ਹਾਇਗੇ ਮਾਂ ਥਾ ਲਾ ਗਿਆ ਹੰਗੈ ਅਲਕੇ ਮਾਈ ਮਾਸਾ ਵਾਲੀ ਆ ਮਾਇਰੁਮ ਕਰੇ
1: ਓ ਨਾ ਨੋ ਛਿਲੇ ਬਈ
0: বনিলে বসাব করে ইংকা বড় বানজি ভাই বানজাছে হিংকা বা সম্পদ বগান সাবাই আতাই কাইকে ওলকে হানকা বিহিং বিহিং নাকা থানি মনানি অর ন মাইরং তাইছে না হাগারা দি ভাইকে যাইবা থা জাহানো ছাপুরম বুরম আংখা বলাছি লিয়া দে মাইরং না হারি সানানি
1: বিন বিন ভি লাই যা থা না
0: বিহি লাই যা খাতা গোপরাং রক সঙ্গ অর না হানানি হে কেন অ তামলা খাইছি নাই ও তাই তাম খাইছি না কা মা না হাকা না হাকা হাঙ্গাই ন সালাই যা তান দিন ব হাই হাই থাঙ্গই নাই ছিগার থাঙ্গই আদি ন খাই তক সারা যাক কগুই দি ফিগা তক সারা যাক কগুই দি ফিগে মুফাই ন কোন মাইন খাই সলক মানা আছে তক সারা যাক কইছি কোন তেতে ববু ছিলে তর না সা ফালি বুমালিয়া আমুই আবন খাই সঙ্গই সালাই খা মাই হলক না হারে বুফাই নর নর না হারে সঙ্গে চালাই খা হে চালাই খা কেন আই খা ফুমা কেন বুসা তা খুঁই ও বুসলা সঙ্গ তা খুঁই যা অসানি তা খুঁই যা বুসলা সঙ্গ হাই খিলাই মানে হাই রাজাক মাংস খরব লাই খিলাই দখাবো
1: ও না টকসা রাজা চামানি কি কথা না
0: টকসা রাজা চামানি রাজাক মাংস খরব খিলাই দাব তা খুঁই তা খুঁই হে কেন আবু ফাইনকু শুনো খা তা ভাইকু শুনো খাতা বোবাইন সাজং ন খিমানি দাদা দাদা অ বাস নি সার খিমান নর নুদা নুখা হ্যাঁ খুব চাই দমাই খাবো ন সার খিমান নর খেল দা খা সর মানছি খি দমা কিয়া সর সর
1: ও না বনাসা খিনে এটা না
0: বাবু ফাইন সাইমান রাসা খিনু ও খিনু ও বুটা ন গনাং খাজা না কিরি যা খাতা হাইকে বুটা খাই শিয়া বলাস মাস ছিটে এটা ব আবতো ছিয়ানি বাগৈত জাগা নারগনানি ছিলাইন যাব কগৈ তবু খাহাঙ্কাই আং তিনি ফালে যাই মানো মই কথব মাসাব হেগে ন বাবু ফাইং ছাই মান খাই বটান সাগা মাসাব ছমান ছিখি দহর ছ নম খনা কাহাঙ্কাই সরকার তলাং থাক যাবই ন মই নসলা সং ন নাদি তাড়াতাড়ি বলঙ্গ তলাঙ্গৈ
2: ভাইকে মাই দিয়ে চালা ছিগারো থানায় থানো থাকা
0: কিবাই কব সার কাবাই দখাতা মায়ো খুঁজা লাই নাই চালাই চালাই বা কাবলাই দখা